0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ সামৰণি, জনসাধাৰণৰ দৈনন্দিন কাম কাজ সমজিলা পৰ্যায়তে সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, নগাঁও লোকসভা নিৰ্বাচনৰ বাবে শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান, আজি AIUDFৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা, অসমৰ সকলো ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ, অহা 5 বছৰত 4 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্ৰশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত দুদিনীয়া জিলা আয়ুক্ত সন্মিলনৰ কালি মাজনিশা সামৰণি পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য প্ৰশাসনক গতিশীল কৰাৰ লক্ষ্যৰে দৈনন্দিন শাসন আৰু চৰকাৰী সেৱা প্ৰদান ব্যৱস্থাত আধুনিক তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ সুনিশ্চিতকৰণৰ নিৰ্দেশ দিয়ে। সাধাৰণ নাগৰিকৰ দৈনন্দিন কাম কাজ যাতে সমজিলা পৰ্যায়তে সমাধান হয় তাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। আয়ুক্তসকলক কেৱল কাৰ্যালয়তে আবদ্ধ নাথাকি নিয়মিত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ জৰিয়তে চৰকাৰী সেৱাৰ মান নিৰীক্ষণতো নিৰ্দেশ দিয়া হৈছে। একেদৰে অসমৰ প্ৰতিখন জিলাত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে পৰিগণিত হ'ব পৰাকৈ আয়ুক্তসকলৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু দায়বদ্ধতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো সন্মিলনত গুৰুত্ব দিয়া হয়। পুৰণি প্ৰশাসনিক ব্যৱস্থা তথা আওপুৰণি মানসিকতাৰ পৰা ওলাই আহি সকলোকে জনসেৱাত অধিক মনোনিৱেশ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। প্ৰতিটো বিভাগে অহা 6 মাহ বা এবছৰত কি কাম কৰিব লাগিব এই সন্দৰ্ভতো সন্মিলনত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুক্ত সন্মিলনত 15টা বিভাগক লৈ 27 ঘণ্টাতকৈও অধিক সময় আলোচনা কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই আলোচনাৰ মাজতে 85টাতকৈও অধিক ফাইলত মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে। সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি টিয়কৰ কলিয়াপানীত থকা আউনীআটি বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ বান পৰিস্থিতিৰ পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰতো সেৱা ল'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হয়। প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ পাছত শিৱামণি বৰাই এইদৰে কয়।
1: খুব ভাল লাগিছে যিহেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ মল্লিকাৰ্জুন আমাৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ছাৰকে আৰম্ভ কৰি আমাৰ নতুনকৈ আমাৰ কংগ্ৰেছৰ তত্বাৱধায়ক আমাৰ শ্ৰী ভূপেশ বাঘেলজী ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, KC বেণুগোপাল ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰাহুল গান্ধী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।

0: দেখিছোঁ প্ৰত্যাহ্বান কোনোৱে নহয় নগাঁও সমষ্টিত, এআই ডিএফও নহয় বিজেপিও নহয়, বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নালাগে। তথাপিতো আমি বিৰোধী কেতিয়াও দুৰ্বল বুলি তেওঁ নাভাবোঁ, সততাই আমি সুন্দৰকৈ আমি ইলেকশ্যনটোত অৱতীৰ্ণ হ'ম, সকলোৰে সহযোগিতাত আমি সুন্দৰভাৱে নগাঁও লোকসভাত এবাৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আমি জয়ী হ'ম।
1: ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্ৰাসী প্ৰচাৰ চলাইছে। দলটোৱে দেৱাশিষ শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতেও মত বিনিময় কৰিছে। কাইলৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। AIUDFও প্ৰাৰ্থিত্ব প্ৰদানৰ উদ্দেশ্যে কালি দলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱা নাই। আজি বদৰুদ্দিন আজমলৰ নেতৃত্বত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু এই বৈঠকৰ পাছতে দিনৰ 2 বজাত প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। অহা 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ কালি শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কৰা হয়। 42টা ৱাৰ্ডৰ 162খন মনোনয়ন পত্ৰৰ ভিতৰত 151খন মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 17 ছেপ্টেম্বৰ। ৰাজ্যৰ সকলো ৰেলপথ বৈদ্যুতিকীকৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি প্ৰকাশ কৰে। 169 কিলোমিটাৰ দৈৰ্ঘৰ লামডিং বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যখনে বৈদ্যুতিকীকৰণ যাত্ৰা সম্পূৰ্ণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ৰেল নেটৱৰ্ক এতিয়া সম্পূৰ্ণ বৈদ্যুতিকীকৃত। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম পাহাৰীয়া ভূখণ্ড অতিক্ৰমী 169 কিলোমিটাৰ দৈৰ্ঘৰ লামডিং বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমে ৰেল বৈদ্যুতিকীকৰণৰ যাত্ৰাত ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। 2014 চনৰ পূৰ্বে ব্ৰডগজ ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত নোহোৱা অঞ্চলো বৰ্তমান বৈদ্যুতিকীকৰণৰ দ্বাৰা সমৃদ্ধ হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অভিযান সফলভাৱে সমাপন কৰাৰ বাবে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ 2014 চনৰ পৰা বিভিন্ন সময়ত এই অভিযানক সুস্থিৰ গতি প্ৰদান কৰা পীযুষ গোৱেল আৰু সুৰেশ প্ৰভুকো ৰাজ্যবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। ৰাজ্যৰ কৃষি বিভাগে অহা 5 বছৰত 4 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 5 বছৰত 20% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষকসকলক উপকৃত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰা বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। যোৰহাটত কালি কৃষিমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে বৰ্তমান ৰাজ্যত মাত্ৰ 21% কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। তেনেক্ষেত্ৰত মুঠ 41% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি তেওঁ কয়। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ পাছতে কৃষি ক্ষেত্ৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাসমূহ ৰূপায়ণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ কৃষকসকলক কৃষি বিভাগে প্ৰায় 1.5 লাখ নাৰিকল পুলি আৰু তামোল পুলি প্ৰদান কৰিব বুলিও তেওঁ কয়।
2: অসমে অহা 1 বছৰত বা ছমাহত কি কি লাইনত কাম কৰিব, বিশেষকৈ ডেভেলপমেণ্ট ৰিলেটেড কাম কৰিব, তাৰ বিষয়ে ডিছকাছন। ইলেকশ্যন শেষ হোৱাৰ লগতেই মই প্ৰায় 1.5 লাখ নাৰিকল আৰু তামোলৰ পুলি, 1.5 লাখ নাৰিকল, 1.5 লাখ তামোলৰ পুলি ৰেডি কৰিছো উজনি অসমৰ 4খন বানপীড়িত জিলাৰ ৰাইজক দিবলৈ। 1.5 লাখ
3: নাৰিকল
2: আৰু তামোল।
1: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 12 আৰু 13 ডিচেম্বৰত দেশজুৰি CTET অনুষ্ঠিত কৰিব। এই সন্দৰ্ভত কালি এখন জাননী প্ৰকাশ কৰি পৰিষদে কয় যে প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া কেন্দ্ৰ আৰু পৰীক্ষাৰ তাৰিখ পৰীক্ষাৰ 15 দিন পূৰ্বে CTET পৰ্টেলত উপলব্ধ হ'ব। খ্যাতনামা অভিযন্তা শিক্ষাবিদ ভাৰত ৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশতে অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱনেৰে দেশক চহকী কৰা অভিযন্তাসকলক এই দিৱসত সকলোৱে শ্ৰদ্ধাৰে অভিনন্দন জ্ঞাপন কৰিছে। বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি আবিৰ্ভাৱ তিথি। 1426 খ্ৰীষ্টাব্দত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম লাভ কৰা হৰিদেৱ আছিল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ 4গৰাকী প্ৰচাৰকৰ অন্যতম এজন। তেওঁ এক শৰণ

0: খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অৰ্থে মানেৰী সত্ৰ, বহৰী সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা হৰিদেৱ এগৰাকী গীতিকাৰো আছিল। সহজ সৰল চুটি চুটি বাক্যৰ জৰিয়তে গভীৰ ভাৱ প্ৰকাশ কৰা হৰিদেৱৰ গদ্যশৈলী অন্যতম বৈশিষ্ট্য। ভক্তিৰস তৰংগিনী তেওঁ ৰচনা কৰা প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ অন্যতম নিদৰ্শন। হৰিদেৱৰ জন্মতিথি উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ ভ্ৰাম্যমান নাটকৰ জনক প্ৰখ্যাত নাট্যকাৰ, অভিনেতা আৰু স্বাধীনতা সংগ্ৰামী ব্ৰজনাথ শৰ্মাৰ আজি উপজা দিন। 1894 চনৰ বৰপেটা জিলাৰ বজালীত জন্ম লাভ কৰা শিল্পীগৰাকীয়ে ৰাজ্যৰ অভিনয় ক্ষেত্ৰলৈ অনন্য বৰঙণি আগবঢ়াইছিল। তেওঁক অভিনয় আচাৰ্য আৰু নাট্যাচাৰ্য অভিধাৰে অভিহিত কৰা হৈছে। অসমৰ মঞ্চনাটত মহিলা অভিনেত্ৰীৰ প্ৰৱেশৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰি সহ অভিনয়ৰ বাবে বাট মুকলি কৰিছিল। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰখ্যাত সত্ৰীয় সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত, পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ কালি দেহাৱসান ঘটে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সত্ৰীয় সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্যক সমৃদ্ধ কৰিছিল। তেওঁৰ মৃত্যুত আধ্যাত্মিক সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। 103 বছৰ বয়সত দেহাৱসান ঘটা এইগৰাকী সাধকৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে আজি সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে শেষকৃত্যৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দেওবাৰে অনুষ্ঠিত তিনিখনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া 157 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ 32টা বলত 82 ৰাণ আৰু ঈশান কিষাণৰ 42 ৰাণৰ সহায়ত 13 অভাৰ 4টা বলতে 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। শৃংখলাটোৰ তৃতীয়খন খেল পৰহিলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে খুচুৰা পাইকাৰী মুদ্ৰাস্ফীতি আকাশলংঘী সত্ৰীয়া সংস্কৃতিৰ সাধক বৈষ্ণৱ পণ্ডিত গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ মহাপ্ৰয়াণ পুৱতি নিশা ৰামানুজ গোস্বামীৰ ৰহস্যজনক মৃত্যু আদি ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে গুৱাহাটীৰ লালমাটিত ঘাইপথৰ উন্মুক্ত মেনহলত পৰি যুৱকৰ মৃত্যু হোৱাৰ এটা বাতৰি আলোকচিত্ৰসহ বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম বিশ্বৰ বজাৰ দখল অসমৰ সামগ্ৰীৰ বছৰি 3,700 কোটিৰ সামগ্ৰী ৰপ্তানি। অসমীয়া খবৰ কাকতে 29ত লোকসভা আৰু NDA শাসিত 21খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অলৰ অটল বিজেপি শিৰোনামেৰে এক দেশ এক নিৰ্বাচনৰ আদৰ্শৰে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ বাতৰি বিশেষ প্ৰতিবেদন আকাৰে বিস্তৃতভাৱে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে পুনৰ নৰসংহাৰ মণিপুৰ জ্বলিছে শিৰোনামেৰে দুখন কুকিগাঁৱত উগ্ৰপন্থীৰ আক্ৰমণত 4জন লোক নিহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। 28,521 বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন, এই শিৰোনাম দৈনিক অগ্ৰদূত কাকতৰ। দক্ষিণ পশ্চিম আকাশত কালি ওচৰা ওচৰিকৈ শুক্ৰ গ্ৰহ আৰু চন্দ্ৰৰ অৱস্থানৰ বিৰল মহাজাগতিক পৰিঘটনাৰ মনোৰম আলোকচিত্ৰও আজি প্ৰকাশিত কেইবাখনো কাকতে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অসম মেঘালয়ৰ সীমামূৰীয়া গাঁৱত লোকপিয়লত বাধা আৰোপৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে অসমৰ ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰতি 100% বৈদ্যুতিকীকৰণ হোৱাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি 9.92% বৃদ্ধি শীৰ্ষক বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাৰ অন্যতম গুৰুত্বপূৰ্ণ বাতৰিৰ স্থান দিছে। দৈনিক জনভূমি কাকতৰ এটা বাতৰিৰ শিৰোনাম গভীৰ তেল সংকটৰ দিশে বিশ্ব, মধ্যপ্ৰাচ্যৰ 3টা সাগৰীয় পথ বন্ধ। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সংগীতা শৰ্মা। ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। 2021 চনৰ পৰা চৰকাৰে ৰাজ্যত 3,253 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহত জড়িত 26,500ৰো অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত 17 ব্ৰিক্স সন্মিলনত ড্ৰাগছৰ বিৰুদ্ধে সামূহিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছে। সন্মিলনত গুৱাহাটী ঘোষণা পত্ৰক অধিক গুৰুত্ব দিয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। ড্ৰাগছ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশত সহযোগিতা শক্তিশালী কৰাত অসমৰ ভূমিকাৰ এয়া স্বীকৃতি বুলি মুখ্যমন্ত্ৰীয়ে

সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ সামৰণি, জনসাধাৰণৰ দৈনন্দিন কাম কাজ সমজিলা পৰ্যায়তে সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, নগাঁও লোকসভা নিৰ্বাচনৰ বাবে সীমাবণী বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান, আজি AIUDFৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা, অসমৰ সকলো ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ, অহা 5 বছৰত 40 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল, বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত জিলা আয়ুক্তৰ সন্মিলনত আলোচনা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰৰ সেৱা সমৰ্পণ মাহ পালনৰ সিদ্ধান্ত, শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে ক্ষতিগ্ৰস্তৰ তালিকা চূড়ান্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, ৰেচব খণ্ডৰ আন্তঃগাঁথনিগতা উন্নয়নত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ গুৰুত্ব আৰোপ, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি20 ক্ৰিকেট শৃংখলাৰ আজি নতুন দিল্লীত দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিদ্যালয়ৰ শিক্ষা আধাতে শেষ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাটত যোৱা নিশা সামৰণি পৰা জিলা আয়ুক্তৰ দুদিনীয়া সন্মিলনত এই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। সন্মিলনত শিক্ষাৰ লগতে স্বাস্থ্য আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। যোৰহাটত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা প্ৰসংগত সন্মিলনত বিতংভাৱে আলোচনা হয়। এখন যক্ষ্মামুক্ত ভাৰতৰ লগতে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা সন্দৰ্ভতো জিলা আয়ুক্তৰ সন্মিলনত আলোচনা কৰা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই সন্মিলনত বাজেটত উল্লেখ কৰা 4000 স্বাস্থ্যকেন্দ্ৰক চিকিৎসালয়লৈ উন্নীত কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। ৰাজ্যত হ'বলগীয়া খেল মহাৰণ সন্দৰ্ভতো জিলা আয়ুক্তৰ সন্মিলনত আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।
1: এই বৈঠকখন আমি প্ৰতি ছমাহৰ মূৰত অনুষ্ঠিত কৰোঁ। প্ৰতি ছমাহত এবাৰ জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে আমি লগ পাওঁ আৰু এই বৈঠকখনতেই বিভিন্নবোৰ সমস্যা সমাধানৰ কাৰণে আমি প্ৰচেষ্টা কৰোঁ। এইবাৰৰ বৈঠকত আমি বহুবিলাক দিশ আলোচনা কৰিলোঁ। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মাধ্যমিক পৰ্যায়ত আমাৰ ৰাজ্যত ড্ৰপ আউটৰ সংখ্যা এতিয়াও যথেষ্ট বেছি। তাৰ লগত কেনেকৈ আমি এই সমস্যাৰ সমাধান বিচাৰিব পাৰোঁ তাৰ বিষয়ে দীঘলীয়াকৈ আলোচনা হয়। স্বাস্থ্য বিভাগত আমি বহুত দীঘলকৈ আলোচনা কৰোঁ, খেল মহাৰণৰ সম্পৰ্কত আলোচনা হয়। উদ্যোগৰ বাবে লেণ্ড বেংক নিৰ্মাণ কৰিব পাৰোঁ তাৰ বিষয়েও দীঘলীয়াকৈ আলোচনা হয়।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহৰূপে পালন কৰা হ'ব। এই সময়ছোৱাত কুইজ, আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে তালিকা চূড়ান্ত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ এখন সংবাদমেলত এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰভাৱিত লোকসকললৈ আগবঢ়াবলগীয়া পুনৰ সংস্থাপন পুঁজিৰ প্ৰথম পৰ্যায়ৰ জৰীপ ইতিমধ্যে সম্পূৰ্ণ হৈছে।
1: আমি যোৱা বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ আমি যি ৰিহেবিলিটেচন গ্ৰান্ট পুনৰ সংস্থাপনৰ বাবে পুঁজি আগবঢ়াব লাগিব, তাৰ প্ৰথম ছাৰ্ভেটো আমাৰ শেষ হ'ল। দ্বিতীয় ছাৰ্ভে আমি কেনেকৈ কৰিব লাগিব যাতে 10 অক্টোবৰৰ আগতে ফাইনেল তালিকা এখন আহিব পাৰে, তাৰ বাবেও এতিয়া মই নতুন কৰি যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউৰ আয়ুক্ত, সমজিলা আয়ুক্ত আৰু চাৰ্কল অফিচাৰসকলৰ লগতো এখন মিটিং কৰোঁ।
0: ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত চলি থকা বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন প্ৰক্ৰিয়াৰ বুজ লয়। বৈঠকত বান প্ৰভাৱিত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ সঠিক মূল্যায়ন, পুনৰ সংস্থাপন আৰু ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰেই সহায় আগবঢ়োৱাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, ৰামেশ্বৰ তেলী, জয়ন্ত মল্লবৰুৱা, সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে ভালেসংখ্যক মন্ত্ৰী বিধায়ক উপস্থিত থাকে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত অহা শুকুৰবাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে বামখনৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে আন্তঃগাঁথনি উন্নয়নৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰেচম উৎপাদক আৰু কৃষকসকলৰ সৈতে ৰেচম উৎপাদন বৃদ্ধি, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পামখনৰ আধুনিকীকৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকী মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য তথা বিষয়ববীয়াসকলৰ সৈতেও এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত মিচিং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বিভাগীয় কাম কাজৰ অগ্ৰগতি, নতুন চিন্তা পৰিকল্পনা সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয়।
3: এতিয়া পাৱাৰ লুম আৰু আমাৰ হেণ্ডলুম, এই দুইটাৰ মাজত পাৰ্থক্যবিলাক অলপ জানাটো বহুত দিগদাৰ। যিসকলে মানে ইটো ব্যৱসায় কৰি আছে তাতেও মানুহৰ অজৰ আপত্তি বহুত থাকে, তাৰ মাজেদি চেকিং কৰি আছে আৰু আমি কিছু নিয়ম আইন বনাব খুজিছোঁ যিটো আইনৰ জৰিয়তে সেইটো আমি বন্ধ কৰিব পাৰোঁ। আৰু আমাৰ যিটো লোকেল হেণ্ডলুম, এই হেণ্ডলুম প্ৰডাক্টটো যাতে আমি লোকেলত ভাল এটা বজাৰ মূল্য পাব পাৰোঁ, কিন্তু ৰাইজেও সজাগ হ'ব লাগিব। মই অনুৰোধ কৰিছোঁ বিহুতেই হওক পূজাতেই হওক চবে যাতে মিলৰ কাপোৰ কিনি ফালে মানুহক সম্বৰ্ধনা নকৰে, যাতে হেণ্ডলুমৰ আমাৰ শিপিনীসকলৰ পৰা ডাইৰেক্ট লৈ ফালে এই কাপোৰবিলাককে, গামছাবিলাককে, আৰনাইবিলাককে যাতে মানুহক সম্বৰ্ধনা দিয়াত ব্যৱহাৰ।
2: মন্ত্ৰী দৈমাৰীয়ে গোগামুখৰ পশ্চিম বালিকাত থকা চুমনি পামতো উপস্থিত হয়। ধেমাজি জিলাৰ ৰেচম বিভাগৰ দ্বাৰা আয়োজিত সভাত মুগাপালকসকলৰ সমস্যাৰাজি সন্দৰ্ভতো তেওঁ মত বিনিময় কৰে। তেওঁ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখানাত নিৰ্মাণ হ'বলগীয়া অত্যাধুনিক মুগা ৰেচম পৰ্যটন উদ্যানৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে। ভ্ৰমণসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে ৰেচম বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্ততে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এই আমাৰ বিশেষ প্ৰতিবেদন।
4: বিংশ শতিকাৰ শেষৰটো দশকে অসমৰ সংগীত ক্ষেত্ৰলৈ লৈ আহিছিল এটা চমকপ্ৰদ প্ৰতিভা। কিছুদিন ধৰি সেৰেঙা ওৰোঙা হৈ পৰা সংগীতৰ জগতখনলৈ হঠাৎ এটা দ্ৰুত চন্দ্ৰ যেন ঘূৰি আহিছিল। খেয়ালি মনৰ এজন যুৱকে নতুন সুৰৰ আচল ধৰি ন সময়ৰ কাহিনী লিখি নতুন প্ৰজন্মক চুই যোৱাকৈ সংগীত ভালপোৱা প্ৰতিজন লোকক বিস্মৃত কৰিব পৰাকৈ সৃষ্টি কৰা কেইটিমান অন্য শৈলীৰ গীতে অসমৰ আকাশ বতাহত হঠাৎ

লক্ষ্যজনৰ হৃদয়তন্ত্ৰী আলোড়িত কৰা থলুৱা সুৰ আৰু পশ্চিমীয়া ৰক সংগীতৰ সংমিশ্ৰণত সৃষ্টি হোৱা সেই গীতকেইটিয়ে যেন ইংগিত দিলে এই প্ৰতিভাই জগত জিনিব। নামহীন অনুভৱেৰে শ্ৰোতা ৰাইজক স্তম্ভিত কৰা সেই এলবামেই আছিল অনামিকা, আৰু শিল্পীগৰাকী অসমবাসীৰ হিয়াৰা মধু জুবিনদাৰ। প্ৰথমটো বাণিজ্যিক শ্ৰব্য এলবামেৰে শ্ৰোতা জনতাৰ লগতে সংগীত ৰসিকসকলৰ হৃদয় জয় কৰা জুবিন গাৰ্গৰ এই যাত্ৰাৰ আৰম্ভণিয়েই অনুৰাগীৰ মনত তেওঁৰ গতি আৰু স্থায়িত্ব যে সুদীৰ্ঘ দিনৰ হ'ব সেয়া নিশ্চিত কৰিছিল। তেওঁৰ গায়ন শৈলী, গীতৰ ভাষা, চাল চলন যুৱ প্ৰজন্মৰ বহু শিল্পীয়ে শ্ৰদ্ধাৰে হেঁপাহেৰে অনুসৰণ কৰিবলৈ লৈছিল, কিন্তু তেওঁ আছিল একক আৰু অনন্য। 1992 চনত মুক্তি লাভ কৰা এই এলবামটোত শিল্পীগৰাকীৰ লগতে উৎপল শৰ্মাই সংগীত পৰিচালনা কৰিছিল। গীতৰ কথা আছিল জুবিন গাৰ্গ, ৰেণু শৰ্মা, সবিতা শৰ্মা আৰু স্বনামধন্য কবি হীৰেণ ভট্টাচাৰ্যৰ। গীতত যশস্বী কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিয়েও কণ্ঠ দিছিল। অনামিকাৰ এই অভাৱনীয় সফলতাৰে শিল্পীগৰাকীয়ে নিজৰ যাত্ৰা সুদীৰ্ঘ কৰাই নহয়, সংগীতানুৰাগীক গীতৰ নতুন জুতিৰে আপ্যায়িত কৰিলে, এটা নতুন ৰুচিবোধৰ জন্ম দিলে। সেই ৰুচিৰ ধাৰক আৰু বাহক হৈ জুবিন গাৰ্গে সংগীত, গীত ৰচনা, অভিনয় আৰু মানুহৰ বাবে মানুহৰ মাজলৈ গৈ থাকিল, গৈ আছে আৰু ভৱিষ্যতেও এই যাত্ৰা

0: শৰাইঘাটৰ পুৰণি দলং যান বাহনৰ চলাচলৰ বাবে আজি পুনৰ মুকলি কৰি দিয়া হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ পাছতে দলংখন মুকলি কৰা হয়। প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে উন্নত প্ৰযুক্তিৰে মেৰামতি কৰা দলংখনেৰে যাতায়াতৰ বাবে আজি আনুষ্ঠানিকভাৱে অনুমতি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে মেৰামতিৰ বাবে যোৱা 13 জুলাইৰ পৰা দলংখনেৰে যাতায়াত বন্ধ হৈ আছিল। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশী শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। প্ৰাৰ্থীগৰাকীয়ে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইপিনে AIUDFয়ে বদৰুদ্দিন আজমলক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। আজি দিনৰ 2 বজাত অনুষ্ঠিত দলৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। দলটোৱে ইতিপূৰ্বে ৰেজাউল কৰিম চৰকাৰক দলীয় প্ৰাৰ্থী হিচাপে বিবেচনা কৰিছিল। নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও জিলা পুথিভঁৰালত মাণ্ডলিক আৰু খণ্ড বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসামৰিক আৰু আৰক্ষী বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচনী দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবে বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সৃষ্টিশ্ৰী সিং উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব।
1: সদৌসম ছাত্ৰ সন্থাৰ আহান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন জিলাত সংগঠনটোৰ কৰ্মীসকলে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰত আয়োজিত কাৰ্যসূচীত সংগঠনটোৰ কৰ্মীসকলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। বজালি জিলাৰ পাঠশালাত আজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মাদক দ্ৰব্য বিৰোধী সমদল উলিওৱা হয়। বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ পৰা উলিওৱা এই সমদলত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনত মাদক দ্ৰব্যৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদী সমদল উলিওৱা হয়। ইয়াৰ জৰিয়তে মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি লবলৈ সংগঠনটোৰ নেতৃবৰ্গই ৰাজ্য চৰকাৰক আহান জনায়। সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই মাদক দ্ৰব্যৰ সৰবৰাহৰ সৈতে জড়িত সকলোকে চিনাক্ত কৰি শাস্তি বিহিবলৈ আহান জনায়। সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মাদক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত আলোচনাৰ মাধ্যমেৰে ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসমৰ দ্বিতীয় ৰাজধানী অঞ্চল উন্নয়ন ক্ষেত্ৰ সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বিধায়ক প্ৰশান্ত ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাজধানী অঞ্চলৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিশেষকৈ সমন্বিত পৰিকল্পনা, আন্তঃগাঁথনি উন্নয়ন আৰু বিভিন্ন বিভাগৰ মাজত ফলপ্ৰসূ সমন্বয় আৰু অভিসৰণৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত প্ৰস্তাৱিত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ আন্তঃগাঁথনি শক্তিশালী আৰু নাগৰিক সুবিধাসমূহ উন্নীত কৰা সন্দৰ্ভতো গুৰুত্ব দিয়া হয়। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়াভকতৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে আজি সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। 103 বছৰ বয়সত কালি দেহাৱসান ঘটা এইগৰাকী সাধকৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্যক সমৃদ্ধ কৰিছিল। তেওঁৰ বিয়োগত আধ্যামিক সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি হোৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰায়ো গোপীৰাম বৰগায়ন বুঢ়াভকতৰ মৃত্যুত শোক প্ৰকাশ কৰে। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীবৰাই কয় যে উত্তৰ কমলাবাৰী সত্ৰৰ এগৰাকী বৰেণ্য বৈষ্ণৱ সাধকৰ বিয়োগে সত্ৰীয়া তথা অসমৰ সাংস্কৃতিক জগতত শূন্যতাৰ সৃষ্টি কৰিলে। ভক্তি সাধনা আৰু সত্ৰীয়া পৰম্পৰাৰ সংৰক্ষণ তথা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অনন্য অৱদান পাথেয় হৈ ৰব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত জিলা আয়ুক্তৰ সন্মিলনত আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰৰ সেৱা সমৰ্পণ মাহ পালনৰ সিদ্ধান্ত। শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে ক্ষতিগ্ৰস্তৰ তালিকা চূড়ান্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰেচম খণ্ডৰ আন্তঃগাঁথনিগত উন্নয়নত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ গুৰুত্ব আৰোপ। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি নতুন দিল্লীত দ্বিতীয়খন খেল।
2: শ্রোতাও আপ সুন রহে থে আকাশবাণী কে গুয়াহাটি কেন্দ্র সে संध्यार आंचलिक बातुरी ये आकाशवाणी का हाफलोंग केंद्र है।
3: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना मोदी जी का संकल्प।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: अब तक इस योजना से 9 करोड़ 50 लाख से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।
2: फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज़ पर यह है आकाशवाणी का हाफलॉन्ग केंद्र। आइए अब हम स्थानीय भाषाओं के कार्यक्रमों को जारी रखते हुए आनंद लेते हैं कुछ दिमाशा लोकगीतों का। गायक कलाकार रहेंगे पी जलाल हाफलॉन्ग बार और उनके साथी।
5: ให้ดังเฮจิมาบ่าวบานีดอกพลายไก่มาบ่าวบานีให้ดาวเลี้ยงอะไรเช่นเดย์ให้เด้งในมจังดิเคอดองเคดาบวงเด้งเบอร์ให้เรเมนชาจิบ

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ এটি আলোচনা, মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি। আলোচনাটিত অংশগ্ৰহণ কৰিছে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ নাছিমা ফাৰহানা আলী, মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই। আজি প্ৰথম খণ্ড শুনোৱা হওক।
1: আপোনালোক দুয়োকে স্বাগতম। এতিয়া আজিৰ যিটো বিষয় মিলেট, সেই বিষয়ে অকণমান যদি পৰিচয় দিয়ে আমাৰ শ্ৰোতাসকলক।
2: মিলেট একচুৱেলি কি হয়, 2023 চনত আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপত চেলিব্ৰেট কৰিছিলে আন্তঃৰাষ্ট্ৰীয়। তেতিয়াৰ পৰা মিলেটৰ মানে চাহিদাটো আকৌ বাঢ়িছে। মাজতে বহুত আগতে কৰিছিলে মিলেট, আপুনি যেনেকৈ কৈছে অসমত মানে মিলেট তিনি প্ৰকাৰৰ কৰা হয় বেছিকেলি। যোনটো আমি ৰাগী বুলি কওঁ, ফিংগাৰ মিলেট, আঙুলি নিচিনা হয়
1: যোনটো
2: ৰাগী, এইটো ছিজনত কৰে। ছেকেণ্ড হ'ল ফক্সটেল মিলেট, কণি ধান, যোনটো আপুনি কৈছে কণি ধান
1: কৈছে
2: ফক্সটেল মিলেট। তাৰপিছত হৈছে পাৰ্ল মিলেট বা বাজৰা, সেনেকুৱা। তো এনেকুৱা মিলেট মানে হ'ল এটা চিউডো চিৰিয়েল, গুণাগুণটো মই আৰু বেছিকৈ নকওঁ, বাইদেউৱে ক'ব। কিন্তু মানে সেইটো এটাই ক'ম যে সেইটো খেতি কৰাটো বিৰাট সহজ, এতিয়াও ৰাইজে কৰিব লাগে। কাৰণ কিয় কৰিব লাগে সেইটো আমি আলোচনা যেতিয়া আগবাঢ়ি যাব তেতিয়া গম পাব। কিন্তু এটাই ক'ম যে এইটোত খেতি কৰিবলৈ হ'লে খুব কম পানীত কৰিব পাৰি।
1: আৰু আপুনি যি তিনি প্ৰকাৰৰ মিলেটৰ কথা কৈছে, তিনিও প্ৰকাৰৰ খেতি অসমত কৰিব পৰা যায়।
2: এই মাটি, জলবায়ু, এই জলবায়ুৰ লগত খাপ খাই মই মানে ক'লো যে তিনি প্ৰকাৰৰ মিলেট আমি খেতিয়কে কৰিব পাৰে আৰু কৰিয়ে আছে। এতিয়া মানে লাহে লাহেকে আৰু মানে কি আগুৱাই লৈ যাব লাগিব। কাৰণ ছেপ্টেম্বৰ মাহটো আমি জেনেৰেলি মানে কোৱা হৈছে যে এইটো পোষণ মাহ, চ' পৌষ্টিকভাৱেও কিছুমান আছে, দিশ আছে। সেইকাৰণে মিলেটটো মই ভাবোঁ যে এই তিনিটা মিলেট আমি কৰিব লাগে।
1: তাৰমানে কি হয়, আমাৰ যিসকল খেতিয়ক আছে, খেতিয়কসকলক প্ৰায়ে কোৱা হয় যে আগতে বজাৰখন অধ্যয়ন কৰি লোৱা, মাৰ্কেট ষ্টাডি কৰি লোৱা, বজাৰত যিটো বস্তু তুমি চাহিদা ভাল দেখিছা সেইফালে তুমি আগবাঢ়া, সেইবুলি কোৱা হয়। তেনেক্ষেত্ৰত এতিয়া যদি মিলেটৰ যদি চাহিদা যদি সঁচাকৈ বাঢ়িছে, তেতিয়াহ'লে নিশ্চয় কৃষকসকলক আকৰ্ষিত কৰিব লাগিব যাতে তেওঁলোক আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰে। কিন্তু এই মিলেটৰ ইমান চাহিদা কিয় ইমান বেছি হৈছে, নাছিমা বাইদেউ কি ক'ব?
3: মিলেটৰ আচলতে চাহিদা এতিয়া বাঢ়িব ধৰিছে, কাৰণ মিলেটটো হৈছে এটা নিউট্ৰি চিৰিয়েল, যিটো ডক্টৰ সপ্তদীপাই ক'লে যে পুষ্টিৰে ভৰপূৰ এটা মানে শস্য। গতিকে নিউট্ৰি চিৰিয়েল যেতিয়া আমি কৈছোঁ, এই যিটো নিউট্ৰি চিৰিয়েল বুলি নামাকৰণ কৰা হৈছে, আগতে তাৰমানে নিউট্ৰি চিৰিয়েল বুলি কোৱা নাছিলে। ই এটা কোৰ্চ গ্ৰেইন, তাৰমানে তাৰ বাকলিটো একদম খহটা থাকে, সেইকাৰণে কোৰ্চ গ্ৰেইন হিচাপে মানে মানুহে কয়, বা ইমান এটা সমাদৰো পোৱা নাছিল আগতে। কিন্তু এতিয়া যিহেতু ৰিচাৰ্চ গৱেষণাৰ দ্বাৰা মানে আমি কিছুমান মানে তাৰ তথ্য কিছুমান পাইছো যে ই গুণাগুণ বেছি অন্য শস্য যেনে চাউল, ঘেঁহুতকৈ মিলেটৰ পুষ্টিৰ উপাদান বহুত বেছি থাকে। সেইটো কাৰণে ইয়াৰ চাহিদাটো এতিয়া বাঢ়িব ধৰিছে। আৰু নিউট্ৰি চিৰিয়েলটো আমাৰ ভাৰত চৰকাৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা এই ইয়াক মানে নামাকৰণ কৰা হৈছে নিউট্ৰি চিৰিয়েল হিচাপে, কিয়নো ইয়াতে বহুত বেছি পৰিমাণৰ ডায়েটৰী ফাইবাৰ থাকে, যিটো আমাৰ খাদ্যৰ কাৰণে মানে আমাৰ শৰীৰৰ কাৰণে খুবেই দৰকাৰী, খুবেই দৰকাৰী। লগতে প্ৰটিনৰ পৰিমাণটো চাউল বা আটাতকৈ দুগুণ থাকে। প্ৰটিন, এতিয়া প্ৰটিনটো খুব এটা দৰকাৰী উপাদান, শিশু হওক বা প্ৰাপ্তবয়স্কৰ লোক হওক, ব্যক্তি হওক, বয়সস্থ মানুহ হওক, প্ৰটিনটো খুবেই দৰকাৰ। কাৰণ প্ৰটিনৰ কামটো কি হৈছে, আমাৰ শৰীৰৰ গঠনৰ কাৰণে মানে প্ৰটিন খুব দৰকাৰ, মাংসপেশী গঠনৰ কাৰণে দৰকাৰ। সেইটো কাৰণে প্ৰটিন যিহেতু বেছি, সেইটো কাৰণেও মিলেটৰ চাহিদা বা সমাদৰ পাইছে মাৰ্কেটত। লগতে কিছুমান খনিজ পদাৰ্থ আছে তাত, আৰু মানে ধৰি লওক ভিটামিন, ভিটামিন আমি যিবোৰ কওঁ খাদ্যপ্ৰাণ, খাদ্যপ্ৰাণ আৰু লগতে এণ্টি অক্সিডেণ্ট, এনেকুৱা এটা মানে মাত্ৰাত আছে যিটো অন্য শস্যতকৈ মিলেটৰ গুণাগুণ অলপ পৃথক হয়, অন্যতম হয়। তাৰ বাবে আচলতে আমি মিলেটত অলপ গুৰুত্বটো এতিয়া বেছিকৈ দিবলৈ ধৰিছোঁ, বা কৃষকো এতিয়া আগবাঢ়ি আহিছে।
2: আৰু মানে কি ক'ম, যোনটো আমাৰ গৱেষণা কৰি ওলাইছে, যোনটো আমাৰ কণি ধান বা ফক্সটেল মিলেটত আমি গাখীৰ কিয় খাওঁ, গাখীৰটো খাওঁ কিয়, কেলছিয়ামৰ কাৰণে। কিন্তু সেই মিলেটত

0: আৰু সেইটো শিশুৱে হওক বা প্ৰাপ্তবয়স্কই হওক, সকলোৰে শৰীৰৰ বাবে এটা
1: প্ৰয়োজনীয়
0: উপযোগী এক
1: উপযোগী
0: শস্য আৰু খুব পুষ্টি গুণ আছে তাতে।
1: গুণ আছে
0: আৰু
1: সেইটোৱে।
0: ইফালে চৰকাৰৰ ফালৰ পৰাও ইমান কোটি ঘৰত শিশু আছে যি
1: হয়
0: আংগনবাড়ী
1: হয় হয়
0: কেন্দ্ৰলৈ
1: হয়
0: যায়, তাত যদি যোগান ধৰিবলৈ হয় মিলে, তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ সন্মুখত এক মানে এক নতুন সম্ভাৱনা হিচাপে
1: নতুন
0: থিয় দিছে।
1: সম্ভাৱনা
0: গতিকে এই সুযোগ যদি আমাৰ কৃষকসকলে লয়, তেতিয়াহ'লে তেওঁলোকে সমাজৰ কাৰণে পুষ্টি যোগান ধৰাও হ'ল আৰু তেওঁলোক নিজেও আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব আগতকৈও বহু বেছিকৈ। গতিকে এইখিনি আলোচনাৰ অন্তত আমি বুজিলোঁ যে মিলেট খেতিৰ সম্ভাৱনা কি ধৰণৰ। ইয়াত নিশ্চয় মূল্য সংযোজনৰ প্ৰসংগও আহিব, কিন্তু মূল্য সংযোজনৰ দিশলৈ আমি যোৱাৰ আগেয়ে আমি ইয়াৰ অকণ কৃষি পদ্ধতিটো আলোচনা কৰিব খুজিছোঁ। গতিকে কৃষি পদ্ধতি বুলি কোৱাৰ লগে লগে নিশ্চয় আমি একেবাৰে ভূমি প্ৰস্তুতিৰ পৰা আৰম্ভ কৰিব লাগিব কথাখিনি। কওকচোন অকণমান।
1: অকণমান আগতে বাইদেউ ক'লে যে কোর্স সিরিয়েলস মানে সৰু সৰু গুটি হয়, সেইকাৰণে মিটে মিলেটৰ কাৰণে আমাৰ মাটি যোনটো মাটি যোনটো লাগিব সেইটো বালিচহীয়া মাটি হ'লে ভাল হয়।
0: ভাল
1: বালিচহীয়া মাটিত আমি ধুনীয়াকে কৰিব পাৰোঁ। আৰু মিলেট এনেকুৱা এইটো জলবায়ুৰ লগত খাপ খাই কৰিব পৰাকৈ, মই অলপ আগতে কৈছিলোঁ যে পানী বেছি নালাগে। ধান খেতি কৰিবলৈ আজি আমাক কিমান পানী লাগিব,
0: হয় হয়
1: কিন্তু মিলেটৰ কাৰণে কম পানীটো খৰাং বতৰতো ধুনীয়াকৈ হৈ যায়। চ' এইটোক আমি ক'ব পাৰোঁ এইটো ক্লাইমেট ৰেজিলিয়েণ্ট, ক্লাইমেটৰ লগত খাপ খাই কৰিব পৰাকৈ এটা মানে সেইটো হয় ক্ৰপ হয়।
0: হয়
1: এতিয়া মই যেনেকৈ ক'লোঁ এইটো ছিজনত আমি ফিংগাৰ মিলেট ক'লোঁ, ৰাগি
0: অঁ
1: ছিজন, কাৰণ আমাৰ শস্যটো আমি কেনেকৈ ডিভাইড কৰিছোঁ, খাৰিফ আৰু
0: ৰবি।
1: ৰবি। ত' খাৰিফত এতিয়া আমি কৰিব পৰাকৈ যোনটো শস্য আছে এইটো হ'ল ফিংগাৰ মিলেট, আঙুলিৰ নিচিনা হয়।
0: হয়
1: ফিংগাৰ মিলেটটো কৰিবলৈ অকণমান ধান খেতিৰ নিচিনাই কৰিব লাগিব, কাৰণ আমি
0: হয়
1: নাৰ্চাৰী এটা নাৰ্চাৰী ব্ৰেড প্ৰিপেয়াৰ কৰিব লাগে। নাৰ্চাৰী ব্ৰেডৰ পিছত আমি এইটো মূল পথাৰত যেনেকৈ আমি ধান খেতি লগাওঁ ধানৰ পিছত সেনেকেই কৰিব লাগিব। কিন্তু পানী পৰিমাণ কম, বালিচহীয়া মাটিত ধুনীয়াকৈ হৈ যাব, আৰু যোনটো সাৰৰ পৰিমাণ সাৰো বেছি নালাগে।
0: অঁ
1: আমি যদি বিঘাৰ হিচাপ কৰোঁ তেতিয়া আমাক কিমান লাগে, প্ৰথম হ'ল বীজ, বীজটো আমাক কিমান লাগে, 2 কেজি 1.5 কেজিৰ পৰা 2 কেজি বিঘাত হিচাপ কৰিছোঁ
0: বিঘা হিচাপত অঁ
1: বীজ লাগিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কিছুমান জাত ওলাইছে ফিংগাৰ মিলেটৰ, জাত ওলাইছে যেনেকৈ ফিংগাৰ মিলেটত আমি ৰাগি যোনটো আমি ইহঁতক জাতবোৰ আছে, যদি আমি গোসাঁইগাঁও আমাৰ যোনটো গৱেষণা কেন্দ্ৰ আছে তাৰ পৰা আমি সিহঁতি সংগ্ৰহ কৰিব পাৰে বা বেলেগ NSC পৰাও সংগ্ৰহ কৰিব পাৰে।
0: হয়
1: সেইকেইটা ভাল অধিক উৎপাদন থকা জাত, বেছি বীজ নালাগে, প্ৰতি বিঘাত 1.5 কেজিৰ পৰা 2 কেজি লাগিব। আৰু যেনেকৈ ক'লোঁ সাৰ দিলেও হ'ব সাৰ নিদিলেও হ'ব। যদি সাৰৰ কোৱান্টিটি চাওঁ তেতিয়া আমাক ইউৰিয়া অৰ্গেনিক কৰিবলৈ হ'লে অৰ্গেনিক কৰিব পাৰোঁ আৰু ইনঅৰ্গেনিকো কৰিব পাৰোঁ। আৰু এটা কথা ক'ম কৃষকসকলক, যাতে যেতিয়াই বীজ সংগ্ৰহ কৰে বীজ ক'ৰবাৰ পৰা লয়, কৃষকে যাতে বীজটো শোধন কৰে, কাৰণ বীজ শোধনে এতিয়ালৈকে এজ ইফ নাও মানে এতিয়ালৈকে কোনো বেমাৰ আজাৰ এতিয়ালৈকে মানে আমাৰ তাত অহা নাই বা এনেকৈ দেখা নাই, যদি এইটো
0: সংক্ৰমণ এতিয়ালৈকে হোৱা নাই,
1: হোৱা নাই মানে যোনটো আগৰ মানে সেনেকুৱা। চ' এইটো মানে এনেকৈ ক'ম যে আমাৰ আদিবাসী কমিউনিটি যোনটো আছে সিহঁতি খাই বিৰাট ভাল পায়, সিহঁতি খাই। আৰু চাউথৰ ফালে মানে ইণ্ডিয়াৰ চাউথৰ ফালে সিহঁতৰ এইটো ৰেগুলাৰ, ৰাজস্থানত ৰাগি কি ৰুটি বা সেনেকুৱা ৰুটি ৰুটি খায়, কিন্তু বাজৰা ৰাগি খায়, কিন্তু আমাৰ সেইটো নাখায়। এতিয়া যোনটো ফাৰ্টিলাইজাৰৰ কথা ক'লোঁ, ইউৰিয়াটো কিমান লাগিব, ইউৰিয়া 6 কেজিকৈ লাগিব
0: বিঘাই প্ৰতি,
1: বিঘাই প্ৰতি কৈছোঁ। ছুপাৰটো 9 কেজিকৈ লাগিব আৰু পটাচটো 2 কেজিকৈ লাগিব। চ' আমাৰ খুব কম খৰচত এটা শস্য হৈ যায়। আৰু যোনটো জাত হয় বেছি এইটো জাতৰ কাৰণে আমাক খুব বেছি 80 পৰা 100 দিনৰ ভিতৰত আমি চপাব পাৰোঁ। তেতিয়া মানে কি হয়, যদি আপুনি
0: 3 মাহ
1: 3 মাহ কৰিব পাৰে, 3 মাহৰ পিছত আপুনি কাটিব পাৰে, 3 মাহ 3.5 মাহ হৈ যায়। ত' এটা পানী কম লাগে, কিন্তু এটা উপযুক্ত সময়ত অলপমান পানী লাগিব, কিন্তু পানী বেছিও নালাগে। চ' এইটো খুব ধুনীয়া মানে এটা ক্ৰপ হয় যোনটো মানে কৃষকে সহজে কৰিব পাৰে। আৰু মই ভাবোঁ যে কৃষকে যদি এইটো কৰে তেতিয়াহ'লে যোনটো মানে এতিয়া অলপ বাইদেউ ক'লে যে লাভাম্বিত হ'ব বা এটা ভাল এটা প্ৰফিট আহিব। আৰু মিলেটটো এজ এ প্ৰডাক্ট হিচাপতো আমি কৰিব পাৰোঁ, মানে এতিয়া ভেলু এডিশ্যন আহিছে প্ৰডাক্টৰ, যদিও ভেলু এডিশ্যন আহিছে সেইটোও কৰিব পাৰি।
0: এতিয়া আমি এনে জানিব খুজিছোঁ, এতিয়া মোৰ মনত আছে আমি সৰুতে আমাৰ ঘৰলৈ কোনোবাই কণী ধান লৈ আহিছিল, আমি তাৰে পায়স খাইছিলোঁ। এতিয়া যি ৰাগি বাজৰা বা কণী ধান, বাজৰা বা ৰাগিৰ ৰুটি কৰিও খাব পাৰে, অন্য আৰু কেনেধৰণৰ খাব পৰা এনেকুৱা উপায় আছে যিসকলে একেবাৰে নতুন মিলেটৰ বিষয়ে নাজানে তেওঁলোকক কি ক'ব?
2: এতিয়া মই ক'ব বিচাৰিম যে মিলেটটো যিহেতু আমি প্ৰচেছিং কৰিব লাগিব,
0: হয়
2: মানে শস্য চপোৱাৰ পিছতো আমি প্ৰচেছিং কৰিব লাগিব, মানে যিটো

0: প্ৰচেচিং ধৰি লওক প্ৰাইমেৰী প্ৰচেচিং মানে প্ৰথম অৱস্থাত আৰু কেনেকৈ মানে আপুনি প্ৰক্ৰিয়াকৰণ কৰিব, প্ৰথমটো হৈছে আমি চাফা কৰি ল'ব লাগিব, চাফা কৰাৰ পিছত আমি সেইখিনি গ্ৰেডিং কৰিব লাগিব, বাছনি কৰিব লাগিব, তাৰপিছত ফক্সটেইল মিলেটত এটা বাকলি থাকে যিটো আমি চুকুৰা থাকে সেইটো আমি ডিহালিং কৰিব লাগিব বা বাকলিটো গুচাব লাগিব, গুচোৱাৰ পিছতহে সেইটো খোৱাৰ উপযোগী হ'ব। তাৰপিছত ৰাগীত আমি দেখিছোঁ যে তাত কোনো ধৰণৰ তেনেকুৱা টান খহটা বাকলি নাথাকে, সেইটো জাষ্ট ক্লিন চাফা আৰু বাচ বাছনি কৰিলে হ'ল আৰু। তাৰপিছত যিটো আমি ছেকেণ্ডেৰী প্ৰচেচিঙত যাম সেইটো বহুত ইম্পৰ্টেণ্ট মিলেটৰ ক্ষেত্ৰত, ছেকেণ্ডেৰীটো। এতিয়া আমি মিলেট যেনেকৈ আমি চাউল ভাত বনোৱাৰ আগত চাউল কেতিয়াবা কিছুমানে তিয়াই কিছুমানে নিতিয়াই, জাষ্ট ধুই পেলাই পাতে, কিন্তু মিলেটৰ ক্ষেত্ৰত নহ'ব। মিলেটটো যিহেতু বস্তুটো অলপ টান কোর্স গ্রেইন বুলি আগতে কৈছিলে আৰু তাত কিছুমান অপুষ্টিৰ উপাদান থাকে
1: বাহিৰৰ তৰপটো,
0: মানে মানে বাহিৰৰ তৰপতে থাকে বাকলিটোত বা আউটাৰ যিটো আমি কওঁ যে শেল হেৰিটোত। গতিকে সেই মিলেটটো আমি অন্তত নাই কমেও 8 ঘণ্টা বা 6 ঘণ্টা, 6 ঘণ্টাটো 8 hours আমি ভিজাব লাগিব, তেতিয়াহে তাত থকা কিছুমান অপুষ্টিৰ উপাদানবোৰ আঁতৰি যাব। অপুষ্টিকৰ উপাদান যেনে ফাইটেট থাকে তাত, টেনিন থাকে, যিবোৰ তিয়াই থলেহে আঁতৰে, আৰু সেইবোৰ যদি আমাৰ খোৱাৰ মানে খাদ্য যোগেদি আমাৰ শৰীৰত যায় তেতিয়া আমাৰ কি হয়, আমাৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰটিন হওক, ভিটামিন হওক, মিনাৰেল হওক, সেইখিনিৰ এবজৰ্পশ্যনত বাধা দিয়ে। গতিকে সেইখিনি আমি আঁতৰাই ল'ব লাগিব,
1: সেই প্ৰচেছখিনি জানিব,
0: সেই প্ৰচেছখিনি জানিব লাগিব। মিলেটৰ ক্ষেত্ৰত খুব মানে এটা গুৰুত্বপূৰ্ণ কথা যে আমি চক কৰিব লাগিব, তিয়াব লাগিব, তাৰপিছতহে আমি নেক্সট ষ্টেপটোলৈ যাম, বা বইল কৰিলোঁ, বনালোঁ, কিবা এটা ৰান্ধিলোঁ, খিচিৰিকে বনালোঁ, পায়সকে বনালোঁ, গতিকে চক কৰাটো বহুত ইম্পৰ্টেণ্ট। গতিকে আজি মই আপোনালোকৰ ইয়াই মানে প্ৰগ্ৰামৰ যোগেদি ক'ব বিচাৰিছোঁ শ্ৰোতা বন্ধুসকলক, যদি মিলেট খায় বা মিলেট আনে বজাৰৰ পৰা, নিশ্চয়কৈ আপুনি তিয়াই থ'ব 6 ঘণ্টাৰ পৰা 8 ঘণ্টালৈকে। আৰু তাৰপিছৰটো হৈছে এটা প্ৰক্ৰিয়া আছে যে মল্টিং বুলি এটা প্ৰচেছ আছে, মল্টিং। এতিয়া চাব দেই, আমি হৰলিক্স খাইছোঁ সৰুতে, হৰলিক্সটো কেনেকৈ তৈয়াৰ কৰা হয়, সেইটো এটা প্ৰচেছ হয় যে মল্টিং কৰে, সেইটো হৈছে ঘেঁহু পাম ঘেঁহুৰ মল্টিং কৰে। আমাৰ এইটো ক্ষেত্ৰত মিলেটৰ ক্ষেত্ৰত মই ক'ম যে আমি ৰাগী বা অন্য কিছুমান মিলেটো আমি মল্টিং কৰিব পাৰোঁ। মল্টিংটো শুনিবলৈ অকণমান বেলেগ হৈছে, মই তাৰ অসমীয়া শব্দটো হয়তো মই ইমান ক'ব পৰা নাই এতিয়া, কিন্তু একদম সহজ প্ৰক্ৰিয়া। আমি মানে চিপটো যে আমি তিয়ালোঁ, যদি আপুনি সেইখিনিকে খাব বিচাৰিছে সিজাই মেলি খাব পাৰে, নহ'লে আপুনি সেইখিনি আকৌ পানীৰ পৰা আঁতৰাই জাৰ্মিনেশ্যন কৰক বা গজালি মেলিব দিয়ক। গজালি মেলাৰ পিছত সেইখিনি আপুনি ৰ'দত শুকুৱাওক বা ধুনীয়াকৈ মেচিনত শুকুৱাওক ড্ৰায়াৰত, তাৰপিছত যিটো আপুনি গজালি ওলোৱাৰ পিছত যিটো মানে ধৰি লওক শুকুৱানটো গুড়া কৰিব, সেইটোৱে হৈছে এটা মল্টেড প্ৰডাক্ট। সেইটো আপুনি ৰাগীৰ বনালে, তাৰপিছত সেইটো আপুনি হেল্থ ড্ৰিংক হিচাপে খাব পাৰে, তাত অলপ চেনি মিলালে বা কোনোবাই যেনেকে পচন্দ কৰে আৰু, গুড় মিলালে বা হানি বা মৌজোল মিলালে সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল এটা মানে এটা হেল্থ ড্ৰিংক হ'ব,
1: স্বাস্থ্যকৰ।
0: কাৰণ ৰাগীত বাইদেউ কোৱা মতে যে আইৰণ বেছি থাকে, কেলছিয়াম বেছি থাকে, বহুত পৰিমাণে থাকে, গতিকে সৰু ল'ৰা ছোৱালী বা শিশুৰ কাৰণে খুব ধুনীয়া এটা হেল্থ ড্ৰিংক হ'ব। আৰু তাৰপিছত আৰু এটা প্ৰচেছ আছে যে আমি সেইখিনি গ্ৰাইণ্ডিঙো কৰিব পাৰোঁ, মানে আটা বা ধৰি লওক গুড়া যে কৰোঁ আমি, পিঠাগুড়ি কৰোঁ, সেই তেনেকুৱা আমি কৰিব পাৰোঁ। তাৰপিছত অন্য অন্য আমি বস্তু বনাব পাৰোঁ, পিঠা বনালোঁ আমি যেনেকৈ এতিয়া আমাৰ যিবোৰ হেৰি ট্ৰেডিশ্যনেল ৰেচিপিবোৰ ধৰি লওক আমি খোলা চাপৰি পিঠা
1: বনাইছোঁ,
0: চাউল গুড়াৰ পৰা আমি যেনেকৈ পিঠাবোৰ বনাওঁ তেনেকুৱা ধৰি লওক আমি ভাপত দিয়া পিঠা বনালোঁ, মিলেটৰ হেৰি খোলা চাপৰি পিঠা বনালোঁ, বা অন্য ধৰণৰ আমি যি পিঠা মালপোৱা খাওঁ তেনেকৈ বনালোঁ, তেনেকৈ খাব পাৰি। গুড়াৰ
1: কথা পাতিছোঁ আমি, প্ৰক্ৰিয়াৰ কথা পাতিছোঁ আমি, পিঠা পনা বনোৱালৈকে আমি গৈছোঁ, কথাখিনি আগবঢ়াইছোঁ। গতিকে মই এইখিনিতে অকণমান জানিব বিচাৰিছোঁ, নিশ্চয় আমাৰ শ্ৰোতাসকলেও জানিব বিচাৰিব। এতিয়া কিছুমান পিঠাত অকণমান আমাৰ আঠা জাতীয় দ্ৰব্যৰ প্ৰয়োজন বেছি হয়, যেনে বৰা চাউলত আমাৰ আঠা জাতীয় দ্ৰব্যৰ প্ৰয়োজনটো বেছি হয়, আমাৰ গ্লুটেন বুলিও কয় যাৰ কাৰণে আমাৰ অকণমান লিকটীয়া হয় আমাৰ আটা বা ময়দা এইবিলাক বস্তু, ইয়াত সেই আঠা জাতীয় দ্ৰব্যটো আছে নেকি?
0: নাই
1: নাই,
0: মিলেটত নাই, গ্লুটেন ফ্ৰী হয়। গ্লুটেন ফ্ৰী হোৱাৰ কাৰণে এতিয়া কিছুমান ব্যক্তিৰ তাৰমানে গ্লুটেনৰ অলপ চেনচিটিভ মানে সেনচিটিভিটি হজম নহয়, কিছুমানৰ কিছুমান বেমাৰ, কিছুমান অটো ইমিউন ডিজিজ থাকে ন, চেলিয়াক ডিজিজ বুলি কওঁ, যিটো আটাৰ খাই দিলে মানে তেখেতৰ কিছুমান মানে হজম নহ'ব, ভাল নহয়, অসুবিধা দেখাই দিয়ে, গতিকে তেনে ব্যক্তিৰ কাৰণে এইটো এটা অল্টাৰনেটিভ এটা ফুড বুলি ক'ব পাৰি বা শস্য বুলি ক'ব পাৰি য'ত গ্লুটেন নাই। আৰু গ্লুটেন থাকিলে মানে বস্তুবোৰ ইলাষ্টিচিটি বাঢ়ে, কিন্তু যিহেতু আমাৰ মিলেটত নাই, নথকাৰ কাৰণে কিছুমান ধৰি লওক ৰুটি বনাবলৈ অলপ অসুবিধা হয়, কিন্তু তাৰো অকণমান প্ৰচেচিঙৰ অলপ নিয়ম আছে, টেকনিক আছে। এতিয়া আমি ধৰি লওক শুকান যদি আমি আটাটো লৈ, আটা মানে মই মিলেটৰ গুড়াটোৰ কথা কৈছোঁ, যদি তাতে পানী ঢালি পেলাই আমি মাৰিবলৈ যাওঁ তেতিয়া আমাৰ সেই ফৰ্মেশ্যনটো নহ'ব, বান্ধটো নেখাব। যদি আমি সেই গুড়াখিনি অলপ সিজাই লওঁ, অলপ যদি গৰম পানীত যদি সিজাই লওঁ তেতিয়া তাত এটা ইলাষ্টিচিটি অলপ সময়ৰ কাৰণে থাকে, তেতিয়াই তাৰমানে গুড়াটো আমি কৰি ল'ব পাৰিম। আৰু মানে বেছি আমি বেলিব নোৱাৰো, খালি অলপ ডাঠ হ'ব, ৰুটিটো অলপ ডাঠ হ'ব, কিন্তু একো নাই, খাব পাৰা, মানে খাব পাতল
1: কৰিলে
0: নেখাব, বান নেখাব।
2: বজাৰত আপুনি চাব যে মিলেটৰ প্ৰডাক্টছ বহুত ওলাইছে, বিস্কিট
0: বিস্কিট ওলাইছে,
2: সেইবোৰ মানে গ্লুটেন ফ্ৰী, কিন্তু
0: সেইবোৰ মানে এতিয়া আমি আগতে আমি যেতিয়া বজাৰলৈ যাওঁ বা বেকাৰী শ্বপ এখনত সোমাইছো, আমি ধৰি লওক ইমান নুসুধো, বিস্কুটটো কিনি আনিছো, মুঠতে টেষ্টটো হব লাগে ভাল, সেইবোৰ আমি সুধি নাথাকো। কিন্তু আজিকালি আমি বজাৰত গ'লে বা দোকানত সোমোৱাৰ লগে লগে আমি সুধিম যে এইটো কিহৰ পৰা তৈয়াৰ, ময়দা নেকি, ময়দা হ'লে নাখাওঁ বা নিকিনো, বা যদি আটা বুলি কৈ দিয়ে অলপ এটা ভাল লাগে যে আটাত ফাইবাৰ জাতীয় বস্তু আছে, পেটৰ কাৰণে ভাল। এতিয়া যদি মিলেট বুলি কৈ দিওঁ, মিলেট বুলি কোৱাৰ লগে লগে আৰু এটা পুষ্টিকৰ এটা গুণাগুণটো আৰু বাঢ়ি গ'ল, গতিকে মিলেটৰ প্ৰতি এতিয়া গ্ৰাহকে বেছি আঁকোৱালি ল'ব মিলেট যদি পায়।
1: মানুহৰ ধাউতি বাঢ়িছে,
0: ধাউতি বাঢ়িছে, মানে মানুহ আজিকালি
2: বাঢ়িছে মানে কিয় ক'ম, কাৰণ মই মৰিগাঁৱত আছোঁ আৰু আমাৰ মৰিগাঁৱত মানে এটা কৃষক এফ পি চি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি কয়, লেডিজৰ এফ পি চি জোনবিল এফ পি চি, ইহঁতি মানে মিলেটৰ প্ৰডাক্টছ বনায়, প্ৰডাক্টছবোৰ চেল কৰে। প্ৰথম আমি এইটো ষ্টাৰ্ট কৰিছিলোঁ তেখেতৰ লগত 2023 চনত, যেতিয়া এটা কম্পিটিশ্যন পাতিবলৈ কৈছিলে, কম্পিটিশ্যন মানে কি ব্ৰেণ্ড এম্বেচিডাৰ পাতিব, তো আমি কে ভি কে মৰিগাঁও মানে ইহঁতৰ লগত, প্ৰথম ইহঁতি বুজিয়েই পোৱা নাই যে কি হয়, ৰাগি আনিছোঁ দিছোঁ, তাৰপিছত যেতিয়া ভেলু এডেড প্ৰডাক্টছ কম্পিটিশ্যনত, লেডিজ কম্পিটিশ্যনত আহিলে, এতিয়া লাহে লাহেকৈ ইহঁতৰ মানে এটা চাহিদা বাঢ়িছে, মিলেটৰ প্ৰডাক্ট বিক্ৰী কৰে, মিলেটৰ কেক বনায়, চ' বাহিৰতো দিয়ে। আৰু শ্ৰোতাক ক'ম যে আমাৰ সচিবালয়ত এটা মিলেটৰ কেফেটেৰিয়া আছে, মিলেটৰ কেফেটেৰিয়া আছে তাতে, সচিবালয়ত মিলেটৰ কেফেটেৰিয়া আছে য'ত মিলেটৰ প্ৰডাক্টছবোৰ চেভ মানে পায়, খাব পাৰে। চ' আমাৰ সেইটো এফ পি চিও কিছু কেতিয়াবা এই মিলেটৰ প্ৰডাক্টছবোৰ তাতে চেল কৰে। চ' আমাৰ এইটো লেডিজ এফ পি চি মানে আমাৰ বুলি কৈছোঁ, কাৰণ মৰিগাঁৱৰ কাৰণে কৈছোঁ, মৰিগাঁও জিলাৰ, সিহঁতি মানে কি মিলেট প্ৰডিউচ কৰে। আৰু এইবাৰ যোনটো মানে এবাৰ ক'লোঁ যে নেশ্যনেল ফুড এণ্ড নিউট্ৰিশ্যন ছিকিউৰিটি মিছন, আগত আছিলে নেশ্যনেল ফুড ছিকিউৰিটি মিছন, এতিয়া নেশ্যনেল ফুড এণ্ড নিউট্ৰিশ্যন ছিকিউৰিটি মিছনৰ আণ্ডাৰত মিলেট এজ এ ক্ৰপ দিছে আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়া। তেখেতে ৰিচেণ্টলি মিলেট, ফিংগাৰ মিলেট মানে বেলেগ ডিষ্ট্ৰিক্ট কম্প নোৱাৰো, মৰিগাঁও ডিষ্ট্ৰিক্টত এজ এ ক্ৰপ কৰিবলৈ দিছে তেখেতে ফিংগাৰ মিলেট, আৰু প্ৰত্যেকখন এডিঅ' চাৰ্কলত তেখেতে এইটো দিয়া হৈছে যে মিলেট এজ এ ক্ৰপ এতিয়া ফিংগাৰ মিলেটটো কৰক। চ' মিলেটৰ চাহিদা বাঢ়িছে, মানে বাঢ়িছে নহয়, আমি বঢ়াব লাগিব, আমি যদি এৱেৰ কৰোঁ মানুহক, যদি কওঁ যে মিলেট খাই কেনেকুৱা লাগে কি, আৰু এভেইলেবল কৰিব লাগিব।
1: এতিয়া খুব কম স্তৰতে আছে আচলতে, বহুত বেছি বঢ়াব লাগিব, ৰাইজক সজাগ কৰিব লাগিব, সেইকাৰণে আজি আমি এই বিষয়টো লৈছোঁ।
3: মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি আলোচনাটিৰ প্ৰথম ভাগ শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। এই আলোচনাটিৰ পাছৰ অংশ শুনিবলৈ পাব অহা বৃহস্পতিবাৰৰ কৃষক বাণী অনুষ্ঠানত।
4: उतला बोल ले,
5: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
4: मतलब
5: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग। अरे पहली वाली बात कहा,
4: परम तो सभी डाले हैं।
5: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
4: सच है?
5: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
4: ठीक है भाई, मैं भी आज तक जैविक खेती शुरू करूँगा।
6: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: শ্রোতাসকল, এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কিয়নো এই পৰ্যায়টো ধানৰ থোক গঠন আৰু পৰৱৰ্তী সময়ত ধানৰ উৎপাদন নিৰ্ধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পুছা দেশী, পুছা চেটকী, পুছা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ যেনে ইম্প্ৰুভ জাপানীজ, পুছা ছিনথেটিক, পুছা স্নোবল আদি ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি মূলা গাজৰ খেতিৰ বাবে ওখ বালিঅহীয়া পানী জমা নোহোৱা মাটি বাছি লৈ মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।

0: फसल बीमा योजना आपकी फसलों का संपूर्ण सुरक्षा कवच कृषि एवं किसान कल्याण मंत्रालय
1: श्रोता सकल एतिया आग बढ़ाइसु पाचलि आरु माहजातीय शस्यर शेहतिया बजार दर বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 4,000 টকাৰ পৰা 4,500 টকা, তিয়ঁহ 3,500 টকাৰ পৰা 4,500 টকা, বিলাহী 2,400 টকাৰ পৰা 3,500 টকা, মিঠালাও 1,300 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, গাজৰ 9,000 টকাৰ পৰা 10,000 টকাৰ ভিতৰত, জলকীয়া 6,000 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, কোমোৰা 2,000 টকাৰ পৰা 2,500 টকা, জিকা 3,000 টকাৰ পৰা 3,500 টকা, ভোল 2,500 টকাৰ পৰা 3,500 টকা, মূলা 1,700 টকাৰ পৰা 2,500 টকা, বিট 7,500 টকাৰ পৰা 8,500 টকা, কেপচিকামৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, পটল 3,000 টকাৰ পৰা 3,500 টকা, ভেন্দি 2,500 টকাৰ পৰা 3,000 টকা, কচু 3,500 টকাৰ পৰা 4,000 টকা, ফ্ৰেন্সবিন 8,000 টকাৰ পৰা 9,000 টকা, পালেং শাকৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতিপোনত 2,020 টকাৰ পৰা 2,050 টকা, পদিনা 1 মুঠিত 100 টকা, ধনিয়াপাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোমধান 2,000 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,700 টকা, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 10,000 টকাৰ পৰা 12,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, প্ৰতি কুইণ্টল গুড়ৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,200 টকাৰ পৰা 6,400 টকা, তামোল প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকা, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোম ধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।